गुरुर् ब्रह्मा गुरुर् विष्णू गुरुर्देव महेश्वर गुरुरेव परम ब्रह्म तस्मै श्री गुरवे नमः। गुरुई ब्रह्मा गुरुई विष्णु तीनी देव महेश्वर पर ब्रह्म स्वरूप जिनि সেই গুরুকে মন প্রণাম কর। অজ্ঞানতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুরুন্মীলিতং য়েন তস্মৈ শ্রীগুরবে নমঃ। জ্ঞানশলাকার ব্যবহারে অজ্ঞান অন্ধকার করেন দূর, গুরু তিনি, তাঁকে প্রণাম বেঁধে দেন তিনি।